এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যত অহা 5 বছৰত বিভিন্ন গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্প ৰূপায়ণৰ বাবে 50,000 কোটি টকা বিনিয়োগত ৰাজ্যিক মন্ত্ৰীসভাৰ অনুমোদন, অহা 2 আৰু 3 ছেপ্টেম্বৰত দেৰগাঁৱত হ'বলগীয়া আৰক্ষী অধীক্ষকৰ সন্মিলনত মাদক দ্ৰব্য সৰবৰাহ প্ৰতিৰোধক মূল বিষয় হিচাপে লোৱাৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত, নেপালৰ বানৰ পাছত জলবিদ্যুৎ প্ৰকল্পসমূহৰ সুৰংগত আবদ্ধ হৈ পৰা কেইবাশ লোকক উদ্ধাৰৰ বাবে অভিযান তীব্ৰতৰ, অসমৰ 8 লোকৰ নিৰাপদে দেশলৈ প্ৰত্যাৱৰ্তন, সোণাপুৰৰ ক্ষেত্ৰীত কালি সংঘটিত পথ দুৰ্ঘটনাত 6 লোকৰ মৃত্যু, কেইবাজনো গুৰুতৰভাৱে আহত, আৰু ডুবাইত যোৱা নিশা অনুষ্ঠিত টি20 এছিয়া কাপ মহিলা ক্ৰিকেটত থাইলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ 94 ৰানৰ জয়লাভ।

0: নমস্কাৰ। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। বিকশিত অসমৰ ভেটি নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ ইনফ্ৰাভিজনৰ অংশ হিচাপে অহা পাঁচ বছৰত অসমত বিভিন্ন গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্প ৰূপায়ণ কৰিবলৈ 50,000 কোটি টকা বিনিয়োগত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকে অনুমোদন জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। এই বৈঠকত স্বচ্ছ শক্তিৰ দিশত অগ্ৰসৰ হোৱাৰ বাবে গোৱালপাৰাৰ ৰাক্ষসিনী পাহাৰত 30 মেগাৱাট শক্তিসম্পন্ন সৌৰ প্ৰকল্পৰ বাবে 500 বিঘা ভূমি আবণ্টনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তদুপৰি চন্দ্ৰপুৰ, সোণাপুৰ আৰু চাপৰকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কেইবাটাও অঞ্চলত অসম ঔদ্যোগিক উন্নয়ন নিগমক 1,074 বিঘা ভূমি আবণ্টনৰ লগতে ধেমাজিত দুগ্ধ উন্নয়ন প্ৰকল্পৰ বাবে 27 বিঘা ভূমি আবণ্টনৰো সিদ্ধান্ত লোৱা হৈছে। চাহ বাগিচাৰ ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰতো কেইবাটাও নীতি নিৰ্দেশনাত অনুমোদন দিয়া হৈছে। অহা 1 ছেপ্টেম্বৰত উজনি অসমৰ বান ক্ষতিগ্ৰস্ত 4খন জিলাৰ সাহায্য লাভৰ পৰা বাদ পৰি যোৱা লোকসকলক 15,000 টকাকৈ প্ৰদান কৰা হ'ব। তদুপৰি জীৱন প্ৰেৰণা আঁচনিৰ উপৰি চিএম ফ্লাইট আঁচনিৰ সংশোধিত নীতি অনুসৰি প্ৰথম কিস্তিৰ ধনো 1 ছেপ্টেম্বৰত প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে বৈঠকৰ পাছত প্ৰকাশ কৰে।
1: অহা 1 ছেপ্টেম্বৰত আমি শিৱসাগৰ জিলাৰ, চৰাইদেউ জিলাৰ বা আন যোৰহাট, গোলাঘাট জিলাৰ অৱশিষ্ট যি বানপীড়িত পৰিয়ালক 15,000 টকাকৈ দিব লাগে তাক মুকলি কৰি দিয়াৰ বাবে সিদ্ধান্ত লৈছে 1 ছেপ্টেম্বৰত। 1 ছেপ্টেম্বৰৰ দিনা জীৱন প্ৰেৰণা যিটো আমি আঁচনি চলাই আছিলোঁ তাৰ পুঁজি বাজেটৰ অসুবিধাৰ কাৰণে যোৱা 2 মাহ যোৱা নাছিলে। 1 ছেপ্টেম্বৰৰ পৰা তাক পুনৰ আৰম্ভণি কৰিবৰ বাবে সিদ্ধান্ত লৈছে। আৰু চিএম ফ্লাইট বুলি আমি যিটো আঁচনি কৰিছিলোঁ তাৰ যিটো সংশোধিত গাইডলাইন, সেই সংশোধিত গাইডলাইন অনুযায়ী প্ৰথম কিস্তিৰ ধনো আমি 1 ছেপ্টেম্বৰ তাৰিখে মুকলি কৰাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ।
0: বৈঠকত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে 109 কোটি টকা আবণ্টন দিয়াৰ লগতে বিশ্ববিদ্যালয়খনক পৰৱৰ্তী সময়তো 140 কোটি টকা আবণ্টন দিয়াৰ সিদ্ধান্ত লোৱা হয়। 7 ছেপ্টেম্বৰত উপৰাষ্ট্ৰপতিৰ অসম ভ্ৰমণৰ কাৰ্যসূচীত এই পুঁজি বিশ্ববিদ্যালয়খনক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। কৰ্কট ৰোগৰ উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত 600 কোটি টকা ব্যয় সাপেক্ষে এটা প্ৰটন বীম থেৰাপী কেন্দ্ৰ স্থাপনত কেবিনেটে অনুমোদন জনাইছে। দেশৰ ভিতৰতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত এই বিশেষ যন্ত্ৰ সংযোজিত হোৱা প্ৰথমখন চিকিৎসা মহাবিদ্যালয় হিচাপে চিহ্নিত হ'ব। বান বিধ্বস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক ছেপ্টেম্বৰত 2,000 টকাকৈ ধন মোকলাই দিয়াৰ সিদ্ধান্তও কেবিনেটত গ্ৰহণ কৰা হয়।
1: এইবাৰ আমি শিৱসাগৰ আৰু চৰাইদেউ জিলাত আমি অৰুণোদয় 2,000 টকা কৰি দিম। 2খন জিলাত, বানপীড়িত জিলাত আমি অৰুণোদয় আঁচনি আমি 2,000 টকাকৈ দিম আৰু ৰাজ্যৰ বাকী আই মাতৃসকলক আমি 1,200 টকাকৈ দিম। বাকী আই মাতৃসকলে 1,200 টকাকৈ পাব, কিন্তু শিৱসাগৰ আৰু চৰাইদেউৰ আই মাতৃসকলে 2,000 টকা পাব। এই পুঁজি 10 ছেপ্টেম্বৰত আমি মুকলি কৰি দিম।
0: মন্ত্ৰীসভাই ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ দোকানত ৰাজসাহায্যযুক্ত মচুৰ দাইল আৰু চেনী 105 টকাৰ যৌথ মূল্যৰে বিতৰণ অব্যাহত ৰখাত অনুমোদন জনায়। ইয়াৰ ফলত 70 লাখৰো অধিক পৰিয়াল উপকৃত হ'ব বুলি আশা কৰা হৈছে। ৰাজ্য চৰকাৰে নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু অপৰাধমূলক কাৰ্যকলাপৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে। অহা 2 আৰু 3 ছেপ্টেম্বৰত দেৰগাঁৱত হ'বলগীয়া আৰক্ষী অধীক্ষকসকলৰ সন্মিলনত মাদক দ্ৰব্য সৰবৰাহ প্ৰতিৰোধক মূল বিষয় হিচাপে লোৱা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি দিছপুৰত সংবাদমেলত প্ৰকাশ কৰে। তেওঁ কয় যে মাদক দ্ৰব্য সম্পৰ্কীয় অভিযোগত 2021 চনৰ পৰা অসমত 26,500ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু 3,253 কোটি টকাৰ মাদক দ্ৰব্য জব্দ কৰা হৈছে। ম্যানমাৰৰ পৰা মিজোৰাম আৰু পুৰৰ মাজেৰে বিভিন্ন পথেৰে অসমলৈ অনা এই সামগ্ৰীসমূহ ৰাজ্যখনৰ পৰা দেশৰ বাকী অংশলৈ সৰবৰাহ কৰা হয় বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। নতুনকৈ অৰুণাচলৰ চাংলাং জিলাৰ মাজেৰে অসমলৈ মাদক দ্ৰব্য সৰবৰাহ কৰিবলৈ এটা চক্ৰই চেষ্টা চলাইছে বুলিও তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্ব আৰু সমৰ্থনত ম্যানমাৰৰ সৈতে উন্নত সমন্বয়, ৰাজ্যিক সীমান্তত কঠোৰ নিৰাপত্তা আৰু ক্ষীপ্ৰতাৰে চোৰাংচোৱাৰ তথ্য বিনিময়ৰ দ্বাৰা মাদক দ্ৰব্য সৰবৰাহ ৰোধ কৰাৰ চেষ্টা চলাই থকা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। নেপালত যোৱা বুধবাৰে অহা আকস্মিক বানৰ পাছত ত্ৰিশুলী 3A-কে ধৰি জলবিদ্যুৎ প্ৰকল্পসমূহৰ সুৰংগত আবদ্ধ হৈ পৰা কেইবাশ লোকক উদ্ধাৰৰ বাবে অভিযান তীব্ৰ কৰি তোলা হৈছে। ভাৰত আৰু চীনৰ বিশেষজ্ঞকে ধৰি উদ্ধাৰকাৰী দলে এই লোকসকলৰ সৈতে যোগাযোগৰ চেষ্টা চলাই আছে যদিও বৰ্তমানলৈকে সুৰংগৰ ভিতৰৰ পৰা কোনোধৰণৰ সঁহাৰি লাভ কৰা নাই। এতিয়ালৈকে সন্ধানহীন হৈ থকা 2,500 লোকৰ ভিতৰত কেইবাশ লোক এই জলবিদ্যুৎ প্ৰকল্প

0: সমূহৰ কৰ্মী আছিল বুলি সন্দেহ কৰা হৈছে। দেশখনৰ এই দুৰ্যোগত কমেও 794 জন লোকৰ মৃত্যু হৈছে আৰু 2500ৰো অধিক লোক সন্ধানহীন হৈ আছে। তিব্বতত চৰকাৰী তথ্য অনুসৰি 16 জন লোকৰ মৃত্যু হোৱাৰ লগতে 546 জন লোক সন্ধানহীন হৈ আছে। উদ্ধাৰকাৰী দলসমূহে নেপালৰ বানত প্ৰভাৱিত 8খন জিলাৰ পৰা মৃতদেহসমূহ উদ্ধাৰ কৰি আছে। ত্ৰিশুলী নৈত কালি নতুনকৈ অহা বানে মধ্য নেপালৰ এখন ওলমা দলং উটুৱাই লৈ যায়। ইপিনে নেপালৰ বিধংসী বানত আবদ্ধ ৰাজ্যৰ 8জন লোক কালি নিৰাপদে দেশলৈ উভতি আহে। কাঠমাণ্ডুৰ পৰা বিমানেৰে এই লোককেইজনক শিলিগুৰি সীমান্তলৈ অনা হয় আৰু পাছত ধুবুৰী আৰক্ষীয়ে শিলিগুৰিৰ পৰা অসমলৈ আনে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি সাংবাদিকৰ আগত ৰাজ্য চৰকাৰৰ অজ্ঞাতে নেপালত অসমৰ আৰু অধিক লোক আবদ্ধ হৈ থকাৰ সম্ভাৱনা ব্যক্ত কৰে। সোণাপুৰৰ ক্ষেত্ৰীৰ 27নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কালি সংঘটিত এটা পথ দুৰ্ঘটনাত 6জন লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো গুৰুতৰভাৱে আহত হয়। আমাৰ গুৱাহাটীৰ সংবাদদাতাই জনোৱা মতে গুৱাহাটী অভিমুখী এখন যাত্ৰীবাহী বাহনে ডিভাইডাৰত খুন্দা মাৰি নিয়ন্ত্ৰণ হেৰুওৱাৰ পাছতে বিপৰীত দিশৰ পৰা আহি থকা এখন মালবাহী ট্ৰাকত খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়। পথৰ মাজত থকা দ গাঁতৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি অভিযোগ তুলি কালি স্থানীয় ৰাইজে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ইতিমধ্যে ক্ষেত্ৰীয় আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ 2জন লোকক সোধাপোছাৰ বাবে আটক কৰা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত আহত 6জন লোক বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। মধ্য মাজুলী শিল্পী সমাজৰ উদ্যোগত আয়োজিত অসম শিশু ভাওনা সমাৰোহ 2027ৰ পৰিপ্ৰেক্ষিতত কালি ভাওনা দল আৰু উদযাপন সমিতিৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয়। ভোগপুৰ সত্ৰ অতিথিশালাত এই উপলক্ষে আয়োজিত অনুষ্ঠানত উদযাপন সমিতি আৰু মধ্য মাজুলী শিল্পী সমাজৰ বিষয়ববীয়াসকল উপস্থিত থাকে। উল্লেখযোগ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰেৰণ কৰা ভাওনা পাণ্ডুলিপিসমূহৰ ভিতৰত শিশু ভাওনা সমাৰোহৰ বাবে 22খন ভাওনা বাছনি কৰা হৈছে। অহা বছৰৰ 23 জানুৱাৰীত 11দিনীয়া কাৰ্যসূচীৰে এই ভাওনা সমাৰোহ অনুষ্ঠিত হ'ব বুলি সাংস্কৃতিক সমিতিৰ সভাপতি দীপক বৰুৱাই আমাৰ সংবাদদাতাৰ আগত জনাইছে।
1: 2025 বছৰত আমি প্ৰথম বছৰৰ বাবে অসম ভিত্তিত মাজুলীত শিশু ভাওনা সমাৰোহ অনুষ্ঠিত কৰিলোঁ। এই শিশু ভাওনা সমাৰোহৰ সফল সমাপ্তিৰ পিছত আমি 2টা বৰ্ষৰ পিছত 2027ৰ 23 জানুৱাৰীৰ পৰা 11দিনীয়া কাৰ্যসূচীৰে অসম শিশু ভাওনা সমাৰোহ দ্বিতীয় বৰ্ষৰ বাবে আয়োজন কৰিছোঁ। এই দ্বিতীয় বৰ্ষৰ বাবে আমাৰ সৰ্বমুঠ অসমৰ পৰা 36 ভাগ নাটক আহিছিলে। এই 36 ভাগ নাটকৰ আমি স্ক্ৰুটিনি কমিটিক বহি ঠিক ঠাক কৰি আমি তাৰে 22 ভাগ 11দিনৰ বাবে নিৰ্বাচন কৰিলোঁ আৰু আজি সেই 22টি দলৰ পৰিচালক আৰু শিল্পীসকলক আনি পৰ্যায়ক্ৰমে তেওঁলোকৰ লগত চুক্তিত স্বাক্ষৰ কৰিছোঁ। কোনদিনা কাৰ ভাওনা হ'ব সেই দিনবিলাক আমি তেওঁলোকক আজি দি দিয়া হৈছে আৰু আনুষ্ঠানিকভাৱে অসম শিশু ভাওনা সমাৰোহ 2027ৰ আজিৰ পৰা আৰম্ভ হ'ল বুলি আমি সকলোৱে অনুভৱ কৰিছোঁ।
0: অসম সাহিত্য সভাৰ উদ্যোগত স্বজাতীয় মৈত্ৰীবন্ধন উপসমিতি, তিনিচুকীয়া জিলা সাহিত্য সভা তথা লিডু সাহিত্য সভাৰ সহযোগত লিডু ৰেলৱে ৰংগমঞ্চত দুদিনীয়াকৈ অনুষ্ঠিত অসম জনগোষ্ঠীয় সমন্বয় সন্মিলনৰ কালি সামৰণি পৰে। এই সন্মিলনৰ অন্তিম দিনাৰ মুকলি অধিৱেশনত ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীয় সাহিত্য সভা আৰু জাতীয় সংগঠনৰ প্ৰতিনিধি সমবেত হৈ 7ম পুৰুষীয়া সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰে। মুকলি সভাত আমন্ত্ৰিত অতিথি হিচাপে অংশ লৈ বড়ো সাহিত্য সভাৰ সভাপতি গোপীনাথ বৰগৈয়াৰীয়ে সাহিত্য সভাৰ এই পদক্ষেপক প্ৰশংসা কৰে। কালিৰ কাৰ্যসূচীৰ অংশ হিচাপে জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গৰ সৈতে মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয়। ইয়াৰ লগতে 1000গৰাকী শিশু আৰু কিশোৰে সমবেতভাৱে মায়াবিনী গীতটো পৰিৱেশন কৰি জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। দিনৰ 11 বজাত সাংস্কৃতিক শোভাযাত্ৰা আৰু দুপৰীয়া 12 বজাত অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীৰ সভাপতিত্বত মূল সভা অনুষ্ঠিত হয়। এই অনুষ্ঠানত দেউৰী সাহিত্য সভাৰ সভাপতি বগাৰাম দেউৰী, কাৰ্বি সাহিত্য সভাৰ সভাপতি খৰচিং ইংটি, চৰচাপৰি সাহিত্য সভাৰ সভাপতি ডঃ হাফিজ আহমেদকে ধৰি কেইবাখনো জনগোষ্ঠীয় সাহিত্য সভা আৰু সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে। প্ৰচণ্ড গৰমৰ প্ৰতি লক্ষ্য ৰাখি ধুবুৰীৰ শিক্ষা বিভাগে বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী আজিৰে পৰা সলনি কৰিছে। এই অনুসৰি আজি জিলাখনৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে পুৱা 7:30 বজাৰ পৰা দিনৰ 11:30 বজালৈ আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বাবে পুৱা 7:30 বজাৰ পৰা দিনৰ 12 বজালৈ পাঠদানৰ ব্যৱস্থা কৰা হৈছে। উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীৰ বাবে পুৱা 7:30 বজাৰ পৰা দিনৰ 12:30 বজালৈ পাঠদানৰ দিহা কৰা হৈছে। ধুবুৰী জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ নিৰ্দেশ অনুসৰি এই নতুন সময়সূচী লোৱা হৈছে। অসম গণ পৰিষদ দলৰ গুৱাহাটীৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত কালি অগপৰ সভাপতি অতুল বৰাৰ অধ্যক্ষতাত কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ এখন বৈঠক অনুষ্ঠিত হয়। অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত উপস্থিত থকা এই সভাত সমাগত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন, পৌৰ নিগম, পৌৰসভা আৰু স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনকে ধৰি দলৰ সাংগঠনিক দিশৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয়। শ্ৰীবৰাই অনাগত দিনত দলীয় কাৰ্যকলাপ অধিক গতিশীল কৰি তোলাৰ ক্ষেত্ৰত কেন্দ্ৰীয় সমিতিৰ বিভিন্ন দায়িত্বত থকা বিষয়ববীয়াসকলক প্ৰয়োজনীয় দিহা পৰামৰ্শ আগবঢ়ায়। মাতৃভাষা ৰক্ষাৰ মাধ্যমেৰেহে নিজৰ পৰিচয় ৰক্ষা কৰিব পাৰি বুলি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে কালি মন্তব্য কৰে। অসম জনজাতি ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চৰ উদ্যোগত কালি গুৱাহাটীৰ পাঞ্জাবাৰীৰ

0: উপক্ৰমত মাতৃভাষা সন্দৰ্ভত আয়োজিত এখন বিশেষ সভাত তেওঁ এই মন্তব্য কৰে। জনজাতীয় বিশ্বাস, অনুশীলন, পৰম্পৰা আৰু সংস্কৃতি শীৰ্ষক বিষয়বস্তুৰ ওপৰত আধাৰিত এই কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে জনজাতীয় সম্প্ৰদায়ৰ জীৱন দৰ্শনকে ধৰি সাংস্কৃতিক চেতনাৰ বিভিন্ন দিশ সন্দৰ্ভত মত প্ৰকাশ কৰে। তেওঁ কয় যে যুগ যুগ ধৰি চলি অহা বিশ্বাস, মূল্যবোধ, অনুশীলন, পৰম্পৰা আৰু সাংস্কৃতিক চেতনাৰ মাজত এখন ৰাষ্ট্ৰৰ পৰিচয় প্ৰজন্মৰ পৰা পৰৱৰ্তী প্ৰজন্মলৈ প্ৰবাহিত হয়। ডুবাইত যোৱা নিশা অনুষ্ঠিত টি টুৱেণ্টি এছিয়া কাপ মহিলা ক্ৰিকেটত ভাৰতে থাইলেণ্ডক 94 ৰাণত পৰাস্ত কৰি অভিযান আৰম্ভ কৰে। ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 9 উইকেটৰ বিনিময়ত 159 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ শেফালী বাৰ্মাই 64 ৰাণ কৰে। প্ৰত্যুত্তৰত থাইলেণ্ডে 15 অভাৰ 3টা বলতে আটাইকেইটা উইকেট হেৰুৱাই কেৱল 65 ৰাণহে কৰিবলৈ সমৰ্থ হয়। শেফালী বাৰ্মাক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি গ্ৰুপ ডিৰ এখন খেলত বাংলাদেশ ইণ্ডোনেছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ

0: অষ্ট্ৰেলিয়াত আজি গ্ৰুপ ডিৰ এখন খেলত বাংলাদেশ ইণ্ডোনেছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ উজবেকিস্তানৰ সৰ্বোচ্চ অসামৰিক সন্মান। ৰাজ্য কেবিনেটত গ্ৰহণ কৰা বিভিন্ন গুৰুত্বপূৰ্ণ সিদ্ধান্ত, পথ দুৰ্ঘটনা, ৰাজ্যৰ কেইবাখনো জিলাত পুনৰ বানৰ আশংকাকে ধৰি কেইবাটাও খবৰে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান পাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কালি উজবেকিস্তানে দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান আলি দাৰাজলি দোস্তলিকেৰে সন্মানিত কৰাৰ বাতৰিটো আজি প্ৰায় সকলো বাতৰি কাকতেই প্ৰথম পৃষ্ঠাত ভিন ভিন শিৰোনামেৰে প্ৰকাশ কৰিছে। অসমৰ প্ৰতিদিন কাকতত বাতৰিটোৰ শিৰোনাম প্ৰধানমন্ত্ৰী মোদীক উজবেকিস্তানৰ সৰ্বোচ্চ অসামৰিক সন্মান। নিয়মীয়া বাৰ্তা কাকতেও বাতৰিটো প্ৰধানমন্ত্ৰীক তাস্কণ্ডৰ সৰ্বোচ্চ সন্মান প্ৰদান ইউৰেনিয়াম আমদানি চুক্তি স্বাক্ষৰ শীৰ্ষকেৰে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে আলোকচিত্ৰসহ বাতৰিটোৰ লগতে দুয়ো ৰাষ্ট্ৰৰ মাজত সম্পন্ন হোৱা চুক্তিৰ বিষয়ে সবিস্তাৰে প্ৰকাশ কৰিছে। ৰাজ্য কেবিনেটত কালি গ্ৰহণ কৰা সিদ্ধান্তসমূহ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলযোগে সদৰি কৰে। ইয়াৰে ভিন্ন সিদ্ধান্তত আলোকপাত কৰি আজি বাতৰি কাকতসমূহে বাতৰি প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে কেবিনেটৰ ৰাজ সাহায্যযুক্ত চেনি আৰু মচুৰ দাইল নিৰ্ধাৰিত মূল্যত যোগান তথা অৰুণোদয়ৰ ধন বিতৰণৰ সিদ্ধান্তক আৰু দৈনিক অসম কাকতে বিভিন্ন প্ৰকল্পৰ বাবে 50,000 কোটি টকাত অনুমোদন জনোৱাৰ কেবিনেটৰ সিদ্ধান্তক বিশেষ গুৰুত্ব দিছে। দ্য চেণ্টিয়েল কাকতেও কেবিনেটৰ সিদ্ধান্ত সন্দৰ্ভত সবিস্তাৰে প্ৰকাশ কৰিছে। গুৱাহাটী পাৰ্শ্বৱৰ্তী ডিমৰীয়াৰ নিকটৱৰ্তী নলগেডেৰাত কালি সংঘটিত এটা পথ দুৰ্ঘটনাত 6 জন লোকৰ প্ৰাণহানি আৰু আন কেইবাজনো লোক আহত হোৱাৰ এটা বাতৰি দৈনিক অগ্ৰদূত আৰু দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাটত সংশ্লিষ্ট জিলা প্ৰশাসনে বান সন্দৰ্ভত পুনৰ হাই এলাৰ্ট জাৰি কৰাৰ বাতৰি আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। আহক আমি বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি পৰ্যায়ৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। ৰাজ্যত অহা 5 বছৰত বিভিন্ন গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্প ৰূপায়ণৰ বাবে 50,000 কোটি টকা বিনিয়োগত ৰাজ্যিক মন্ত্ৰীসভাৰ অনুমোদন। অহা 2 আৰু 3 ছেপ্টেম্বৰত দেৰগাঁৱত হ'বলগীয়া আৰক্ষী অধীক্ষকৰ সন্মিলনত মাদক দ্ৰব্য সৰবৰাহ প্ৰতিৰোধক মূল বিষয় হিচাপে লোৱাৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত। নেপালৰ বানৰ পাছত জলবিদ্যুৎ প্ৰকল্পসমূহৰ সুৰংগত আবদ্ধ হৈ পৰা কেইবাশ লোকক উদ্ধাৰৰ বাবে অভিযান তীব্ৰতৰ। অসমৰ 8 জন লোকৰ নিৰাপদে দেশলৈ প্ৰত্যাৱৰ্তন। সোণাপুৰৰ ক্ষেত্ৰত কালি সংঘটিত পথ দুৰ্ঘটনাত 6 জন লোকৰ মৃত্যু, কেইবাজনো গুৰুতৰভাৱে আহত। আৰু ডুবাইত যোৱা নিশা অনুষ্ঠিত টি20 এছিয়া কাপ মহিলা ক্ৰিকেটত থাইলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ 94 ৰাণত জয়লাভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: lapuan apornang litum ason ason lun ban arjuik long tanglo lake akashwani diphu
1: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
2: সলাওক সলাওক অভ্যাস সলাওক, এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে আৰ বি আই ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। আৰ বি আই কয়, জানি লওক, সতৰ্ক হৈ ৰওক।

0: দয় বহু লোকক জীৱিকাৰ সুবিধা দি আহিছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে মত প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কিৰ্গিস্তান ভ্ৰমণৰ প্ৰথম দিনা বিছকেকত ভাৰতৰ মিত্ৰদেশৰ প্ৰতিনিধিসকলৰ সৈতে মত বিনিময় কৰে। বিকশিত অসমৰ ভেটি নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ ইনফ্ৰাভিজনৰ অংশ হিচাপে অহা 5 বছৰত অসমত বিভিন্ন গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্প ৰূপায়ণ কৰিবলৈ 50,000 কোটি টকা বিনিয়োগত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকে অনুমোদন জনাইছে। অহা 1 ছেপ্টেম্বৰত উজনি অসমৰ বান ক্ষতিগ্ৰস্ত 4খন জিলাৰ সাহায্য লাভৰ পৰা বাদ পৰি যোৱা লোকসকলক 15,000 টকাকৈ প্ৰদান কৰা হ'ব বুলি কালি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। সোণাপুৰৰ খেত্ৰীৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কালি সংঘটিত পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা 7 জনলৈ বৃদ্ধি পাইছে। অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ বিধেয়ক 2026ত কলিতা জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ, ঐতিহাসিক পৰিচয়, সামাজিক সাংস্কৃতিক অধিকাৰ আৰু সুৰক্ষাৰ বাবে প্ৰয়োজনীয় সংশোধনীৰ ব্যৱস্থা গ্ৰহণৰ দাবীৰে কলিতা জনগোষ্ঠীৰ প্ৰতিনিধিয়ে কালি মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। নেপালত যোৱা বুধবাৰে অহা আকস্মিক বানৰ পাছত ত্ৰিশুলিথি একে ধৰি জলবিদ্যুৎ প্ৰকল্পসমূহৰ সুৰংগত আবদ্ধ হৈ পৰা কেইবাশ লোকক উদ্ধাৰৰ বাবে অভিযান তীব্ৰ কৰি তোলা হৈছে। কলিয়াবৰ সমজিলাৰ অধীনত মূল্য নিয়ন্ত্ৰণৰ বাবে টাস্কফৰ্চ গঠন, অত্যাৱশ্যকীয় সামগ্ৰীৰ ন্যায্য মূল্য আৰু উপলব্ধতা নিশ্চিত কৰাৰ লগতে মূল্যবৃদ্ধি ৰোধ কৰিবলৈ টাস্কফৰ্চ গঠন কৰা হৈছে। আৰু গোৱালপাৰা জিলাত অৱস্থিত সৈনিক বিদ্যালয়ত আজিৰে পৰা 5 দিনীয়া কাৰ্যসূচীৰে সৰ্বভাৰতীয় সৈনিক স্কুল 2026-27 বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহ অনুষ্ঠিত হৈছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব।
1: পিনি চিহচিপুত আং ডেঙালং লুম্বারে মালুন সেপি কাজের লেখেপি আকায়ালাম আর্যুসেনা চিহচিপুত পনাবাং অজয় কুমার বরা তাঁকে আর্যুসেনা চিহচিপুত আলাম কেচেং আং ডেঙ

0: la du du ba kong kong la ke osumar phan ke phap pheri ap alun la devi
1: nale
0: kupi ko se osumar phan ma pheri phan ikare
1: mane la tum ke chirur ren mati pa dok ta kroi kre dat po pinine a thesere pinine lai hui pa klang pen phi kroi kre pulo tang te pa pheri ta nang ko आके फेरे पो माने दोजय पो नसन ल
0: तबने माने फेरे लते आ मेगांग पो लसन लबदी
1: माने दोजय पो के मेगांग लत मेगांग फेत कर
0: ल आके नांगली लसफी एलपी फर्स्ट डे रफी के आगे एम स्कूल माने डकमका एम स्कूल मते दी डकमका एम स्कूल ल लंग माने एम स्कूल हाई स्कूल ब्रेक कपड़े कपड़े ना हलो सुट के दी ला एम स्कूल लंग चाटले होटल नंग थाई थे
1: एम स्कूल लंग चाली थे सर लपलो एम स्कूल लंग चाली के নিলি তুম স্কুল দুন না নিলি কে খেলা ধুলা বাং সেলে পিক তা লুঙ্গি লুন বাং নিলি নিহাং লাপেন ড্রামা লাই হই নিলি নিহাং আসে পিনি স্কুল ফাংশন পিনি নিল তাংতে নিলি তুম লাজির পিতুম পেন লুন লুন জি ফানচিং ওয়াই দুন দুন দিতি লাসে লা স্টার নিলি তুম ফান ডেকা সার পুডু লাস সার লাসে নিলি তুম ফান আসামি সালুন হা হই নাংথান দিতি
0: তে কসনালু যে কি লুন লুন হালা সর না
1: নীলি কে লুন হে
0: লুন হে
1: নীলি কি লুন আসাম মে সাল লুন কে কেনে কসন না যে তেঙ্গে দে লোক গীত লনে কুপি লনে সিনা পালুন লুন সা

0: आज देश में हर एक सेकंड में होते हैं 1 करोड़ रुपए के यूपीआई पेमेंट्स और हैं 81 करोड़ से ज्यादा यूपीआई पेमेंट पॉइंट्स।
1: स्ट्रीट वेंडर से लेकर आपकी गाड़ी के शोरूम तक आपकी सारी पेमेंट सिर्फ एक क्यूआर कोड स्कैन करके हो जाती है।
0: यूपीआई के 10 साल डिजिटल आत्मनिर्भर बेफिक्र।
2: কাহিনী হল এগৰাকী নার্সৰ আৰু তেওঁৰ অন্তৰাত্মাৰ। আহি গল দৰমহা, এতিয়া নতুন কাণ ফুলি
3: নহয়, প্ৰথমে সঞ্চয়,
2: প্ৰথমে কাণ ফুলি। শুনক, প্ৰতি মাহে অলপ বচাওক, অলপ বিনিয়োগ কৰক আৰু অলপ ইমাৰ্জেঞ্চিৰ বাবেও সাঁচক, যাতে হৈ ৰয় টেনশ্যন ফ্ৰী। কিন্তু কাণ ফুলি কি হব? যাবানে ভিডিঅ' ইনজেকশ্যন?
4: আৰবিআইয়ে কয়
2: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।
5: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ অভাৱতে খেত্ৰীত পথ দুৰ্ঘটনা সংঘটিত হোৱা বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ, মৃতকৰ পৰিয়াললৈ 5 লাখ টকাকৈ আৰ্থিক সাহায্য ঘোষণা, উজনি অসমৰ সাহায্য বঞ্চিত বান ক্ষতিগ্ৰস্তক কাইলৈ 15,000 টকাকৈ প্ৰাৰম্ভিক সাহায্য প্ৰদান, শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়োগৰ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে বৈঠক, ৰাজহুৱা বিতৰণ ব্যৱস্থা শক্তিশালী কৰিবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্ত্ৰী কৌশিক ৰায়ৰ প্ৰকাশ, আৰু ভাৰতীয় টেবুল টেনিছ খেলুৱৈ অংকুৰ ভট্টাচাৰ্যৰ চেকিয়াত প্ৰথমটো WTT পুৰুষৰ খিতাপ অৰ্জন। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। সোণাপুৰৰ খেত্ৰীৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কালি সংঘটিত পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ 5 লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱা হ'ব। আজি দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে।
6: আমি যি 7 গৰাকী নিৰীহ ব্যক্তিৰ মৃত্যু হ'ল, ৰাজ্য চৰকাৰৰ ফালৰ পৰা প্ৰতিগৰাকী ব্যক্তিলৈকে আমি 5 লাখ টকাকৈ এটা আৰ্থিক সহায় আগবঢ়াম আৰু যিসকল চিকিৎসাধীন হৈ আছে আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত তেওঁলোকক আমি চিকিৎসা কৰি আছো আৰু চিকিৎসা সম্পূৰ্ণ বিনামূলীয়াকৈ আমি কৰিম যাতে তেওঁলোকে আৰ্থিক অভাৱত ভোগ কৰিবলগীয়া।

0: ভূমিকা নহয়। যি নহওক, আৰ্থিক অনুদানেৰে মৃত্যুকটো উভতাই নিব নোৱাৰি। আজিৰ এই দিনটোত মই শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনাইছো আৰু নিশ্চিতভাৱে আমি চেষ্টা কৰিম আৰু ব্যৱস্থা ল'ম যাতে এনেকুৱা ঘটনাৰ পুনৰাবৃত্তি নহয়।
1: মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে ৰাষ্ট্ৰীয় ঘাইপথত থকা গাঁত আৰু মেৰামতিৰ অভাৱত এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে। ইতিমধ্যে সমগ্ৰ বিষয়টোক লৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষৰ অধ্যক্ষৰ সৈতে ৰাজ্য চৰকাৰৰ মুখ্য সচিবে বাৰ্তালাপ কৰা বুলি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই জানিবলৈ দিয়ে। লগতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষৰ অধ্যক্ষগৰাকীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ কাম শীঘ্ৰেই আৰম্ভ কৰাৰ লগতে ভৱিষ্যতে যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় সেই ক্ষেত্ৰত দৃষ্টি ৰাখিব বুলিও প্ৰতিশ্ৰুতি দিয়া বুলি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে। উল্লেখযোগ্য যে কালিৰ পথ দুৰ্ঘটনাত নিহত হোৱা লোকৰ সংখ্যা 7লৈ বৃদ্ধি পাইছে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অনিমা ডেকা বৰদলৈ নামৰ মহিলাগৰাকীৰ আজি মৃত্যু হয়। ইপিনে আহত আন 6জন লোক বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। ইয়াৰে 2জন লোকৰ অৱস্থা অতি সংকটজনক বুলি মহাবিদ্যালয়খনৰ অধ্যক্ষই সাংবাদিকৰ আগত প্ৰকাশ কৰিছে। এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ পাছতে ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ পৰ্যালোচনাৰ বাবে আজি খানাপাৰাৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়। কামৰূপ মহানগৰৰ জিলা আয়ুক্ত স্বপ্নিল পাল, আৰক্ষী বিষয়া পাৰ্থ সাৰথী মহন্ত, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, ডিমৰীয়াৰ বিধায়ক ডঃ তপন দাস আদিকে ধৰি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়া তথা ডিমৰীয়াৰ দল সংগঠনৰ প্ৰতিনিধিয়ে অংশ লয়। এই বৈঠকৰ অন্তত জিলা আয়ুক্ত স্বপ্নিল পালে সংবাদ মাধ্যমৰ আগত কয় যে খানাপাৰাৰ পৰা সোণাপুৰৰ খেত্ৰী পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথত থকা গাঁতসমূহ মেৰামতি কৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষক 7দিনৰ সময়সীমা বান্ধি দিয়া হৈছে।
2: আৰু এই কামটো মনিটৰ কৰাৰ কাৰণে আমি এটা কমিটিও ফৰ্ম কৰি দিলো। CDC থাকিব, CDC ডিমৰীয়া, DTO কামৰূপ মেট্ৰ, CDSP ডিমৰীয়া, চাৰ্কেল অফিচাৰ আৰু ৰাইজৰ পৰা 2জন ৰিপ্ৰেজেণ্টেটিভ। চ' এই কমিটিটোৱে মনিটৰ কৰি পেলাই 8 ছেপ্টেম্বৰৰ দিনাখন মোক ৰিপৰ্ট দিলে কি কামখিনি যেনেকুৱা তেওঁলোকক কোৱা হ'ল কি 7দিনৰ ভিতৰত পথবোল গোটেই বন্ধ কৰিব লাগে, এই কামখিনি হ'ল না নহয়। দ্বিতীয়তে আৰু স্থানীয় ৰাইজ আছিলে আজি মিটিঙত, স্থানীয় ৰাইজৰ বহুতকেইটা ইছ্যু তেওঁলোকে উত্থাপন কৰিছে, তাৰ কাৰণে মই তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ কি তেওঁলোকে এই গোটেইখিনি পইণ্ট লিখি পেলাই আজিৰ ভিতৰত CDC ডিমৰীয়াক প্ৰেৰণ কৰক।
1: এই বৈঠকত দুৰ্ঘটনাৰ কাৰণ, ৰাষ্ট্ৰীয় ঘাইপথত দেখা দিয়া সমস্যাসমূহ আৰু ইয়াৰ নিৰাময়ৰ বাবে তাৎক্ষণিক আৰু দীৰ্ঘম্যাদী ব্যৱস্থাসমূহৰ বিষয়ে সবিশেষ পৰ্যালোচনা কৰা হয়। ডিমৰীয়াৰ বিধায়ক ডঃ তপন দাসে দুৰ্ঘটনাস্থলীত উপস্থিত থকাৰ লগতে আজিৰ পৰ্যালোচনা বৈঠকতো অংশগ্ৰহণ কৰে। পাছত সাংবাদিকৰ আগত বিধায়কগৰাকীয়ে এইদৰে কয়।
3: এই বিষয়টো আজি আলোচনা হৈছে ৰাষ্ট্ৰীয় ঘাইপথত, যিটো আমাৰ সোণাপুৰৰ যিখন কলেজ গেটৰ মুখতো যিটো আমাৰ ৰাস্তাত পানী জমা হয়, মাজতে জুবিন ক্ষেত্ৰতো পানী জমা হৈছিল, সেই বিষয়টো আজি ইয়াতে আলোচনা হৈছে।
1: আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে খেত্ৰীৰ কালি গুৱাহাটী অভিমুখী এখন যাত্ৰীবাহী বাহনে ডিভাইডাৰত খুন্দা মাৰি নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা আহি থকা এখন মালবাহী ট্ৰাকত খুন্দা মৰাৰ ফলত 6জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়। পথৰ মাজত থকা দ গাঁতৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি অভিযোগ তুলি কালি স্থানীয় ৰাইজে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। উজনি অসমৰ বান ক্ষতিগ্ৰস্ত 4খন জিলাৰ সাহায্য লাভৰ পৰা বাদ পৰি যোৱা লোকসকলক 15,000 টকাকৈ কাইলৈ প্ৰদান কৰা হ'ব। জীৱন প্ৰেৰণা আঁচনিৰ উপৰি CM ফ্লাইট আঁচনিৰ সংশোধিত নীতি অনুসৰি প্ৰথম কিস্তিৰ ধনো কাইলৈ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত লোৱা হয়। বৈঠকত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে 109 কোটি টকা আবণ্টন দিয়াৰ লগতে বিশ্ববিদ্যালয়খনক পৰৱৰ্তী সময়তো 140 কোটি টকা আবণ্টন দিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়। অহা 7 ছেপ্টেম্বৰত উপৰাষ্ট্ৰপতিৰ অসম ভ্ৰমণৰ কাৰ্যসূচীত এই পুঁজি বিশ্ববিদ্যালয়খনক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। কৰ্কট ৰোগৰ উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত 600 কোটি টকা ব্যয় সাপেক্ষে এটা প্ৰটন বীম থেৰাপি কেন্দ্ৰ স্থাপনত ৰাজ্যিক মন্ত্ৰীসভাই অনুমোদন জনায়। দেশৰ ভিতৰতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল এই বিশেষ যন্ত্ৰ সংযোজিত হোৱা প্ৰথমখন চিকিৎসা মহাবিদ্যালয় হিচাপে চিহ্নিত হ'ব। বান বিধ্বস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক ছেপ্টেম্বৰ মাহত 2,000 টকাকৈ ধন মোকলাই দিয়াৰ সিদ্ধান্ত ৰাজ্যিক মন্ত্ৰীসভাই গ্ৰহণ কৰে। বিকশিত অসমৰ ভেটি নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ ইনফ্ৰা ভিছনৰ অংশ হিচাপে অহা 5

0: স্তৰত অসমত বিভিন্ন গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্প ৰূপায়ণ কৰিবলৈ 50,000 কোটি টকা বিনিয়োগত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকে অনুমোদন জনাইছে। এই বৈঠকত স্বচ্ছ শক্তিৰ দিশত অগ্ৰসৰ হোৱাৰ বাবে গোৱালপাৰাৰ ৰাক্ষসিনি পাহাৰত 30 মেগাৱাট শক্তিসম্পন্ন সৌৰ প্ৰকল্পৰ বাবে 500 বিঘা ভূমি আবণ্টনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তদুপৰি চন্দ্ৰপুৰ, সোণাপুৰ আৰু চাপৰকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কেইবাটাও অঞ্চলত অসম ঔদ্যোগিক উন্নয়ন নিগমক 1076 বিঘা ভূমি আবণ্টনৰ লগতে ধেমাজিত দুগ্ধ উন্নয়ন প্ৰকল্পৰ বাবে 27 বিঘা ভূমি আবণ্টনৰো সিদ্ধান্ত লোৱা হয়। চাহ বাগিচাৰ ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰতো কেইবাটাও নীতি নিৰ্দেশনাত অনুমোদন দিয়া হৈছে। মন্ত্ৰীসভাৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ দোকানত ৰাজসাহায্যযুক্ত মচুৰ দাইল আৰু চেনী 105 টকাৰ যৌথ মূল্যৰে বিতৰণ অব্যাহত ৰখাত অনুমোদন জনাইছে। ইয়াৰ ফলত 70 লাখৰো অধিক পৰিয়াল উপকৃত হ'ব বুলি আশা কৰা হৈছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মা চহৰীয়াৰ পৰা।
1: আজি গুৱাহাটীৰ পাঞ্জাবাৰীত থকা ৰাজ্যিক নিৰ্বাচন আয়োগৰ কাৰ্যালয়ত সমাগত শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন সন্দৰ্ভত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়। ৰাজ্যিক নিৰ্বাচন আয়োগৰ আয়ুক্ত ৰঞ্জন শৰ্মাই বৈঠকত পৌৰহিত্য কৰে। নিৰ্বাচনত আসন সংৰক্ষণ, প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ ব্যয়, ডিজিটেল নিৰ্বাচন ব্যৱস্থাপনা, নিৰ্বাচনী আচৰণ বিধি আদি বিভিন্ন বিষয়ত আলোচনা কৰা হয়। ৰাজ্যিক নিৰ্বাচন আয়ুক্তই শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে সকলো ৰাজনৈতিক দলৰ সহযোগিতা কামনা কৰে। উল্লেখযোগ্য যে 42টা ৱাৰ্ডৰ বাবে অনুষ্ঠিত হ'বলগীয়া শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনত 2,70,772 গৰাকী ভোটদাতাই 316টা ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিব। ইয়াৰ ভিতৰত 1,29,000 পুৰুষ ভোটদাতা হোৱাৰ বিপৰীতে 1,40,000 মহিলা ভোটদাতা। 42টা ৱাৰ্ডৰ ভিতৰত 7টা ৱাৰ্ডত অনুসূচিত জাতিৰ বাবে আসন সংৰক্ষিত থাকিব। ইয়াৰ ভিতৰত 3খন আসন মহিলাৰ বাবে সংৰক্ষণ কৰা হ'ব। 35খন আসনত মুকলি প্ৰতিদ্বন্দ্বিতা কৰা হ'ব। ইয়াৰে 18খন আসন মহিলাৰ বাবে সংৰক্ষিত আসন। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে আজি সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ীসকলৰ সৈতে আলোচনাত মিলিত হৈ ৰাজহুৱা বিতৰণ ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি প্ৰকাশ কৰে। মন্ত্ৰী শ্ৰীৰায়ে সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ প্ৰতিনিধিসকলৰ সৈতে ৰাজ্যিক সচিবালয়ৰ কাৰ্যালয়ত মিলিত হৈ তেওঁলোকৰ বিভিন্ন সমস্যা সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে। ইয়াৰ উপৰি সন্থাই উত্থাপন কৰা সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰ নৱীকৰণ, আনলৈ হস্তান্তৰ কৰা আৰু ব্যৱসায়ীসকলে সন্মুখীন হোৱা বিভিন্ন কাৰ্যকৰী সমস্যাসমূহৰ বিষয়ে আলোচনা কৰা হয়। ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত হিতাধিকাৰীসকলৰ মাজত খাদ্যশস্য আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ ফলপ্ৰসূ বিতৰণ নিশ্চিত কৰাত সুলভ মূল্যৰ ব্যৱসায়ীসকলে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা মন্ত্ৰী শ্ৰীৰায়ে উল্লেখ কৰে। এই বৈঠকত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কেইবাগৰাকীও বিষয়া উপস্থিত থাকে। মাজুলী বিধানসভা সমষ্টিৰ অন্তৰ্গত নামনি মাজুলীৰ লোহিত খাবলু অঞ্চলৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক তাবুৰাম টাইট শিক্ষা জ্যোতি আঁচনিৰ অধীনত চেক বিতৰণ কৰা হয়। মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত অনুষ্ঠিত 23 নম্বৰ লোহিত পৰিষদীয় সমষ্টিৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ পৰা 2026 বৰ্ষত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ 58গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীক আৰ্থিক সাহায্যৰ চেক বিতৰণ কৰা হয়। এই অনুষ্ঠানতে সমষ্টিটোৰ অন্তৰ্গত সুদক্ষ খেলুৱৈসকলকো সম্বৰ্ধনা জনোৱা হয়। 23 নম্বৰ লোহিত পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য মুকুল পেগুৱে এই চেকসমূহ বিতৰণ কৰে। হৰেণ নৰহৰ সভাপতিত্বত অনুষ্ঠিত এই কাৰ্যসূচীত নামনি সোৱণশিৰি মিচিং উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সঞ্জীৱ কুমাৰ পায়েং সমল ব্যক্তি হিচাপে উপস্থিত থাকে। এই সন্দৰ্ভত মিচিং স্বায়ত্তশাসিত পৰিষদৰ এগৰাকী বিষয়াই এইদৰে কয়।
2: বিগত বছৰৰ দৰে আমি এই বছৰো 2026 বৰ্ষৰ মিচিং স্বায়ত্ত পৰিষদৰ পৰা সাবুৰাম টাইট শিক্ষাজ্যোতি আঁচনিৰ অধীনত 2026 বৰ্ষত উত্তীৰ্ণ হোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ মুঠ আমি 23 নং লোহিত পৰিষদীয় সমষ্টিত 56জন ছাত্ৰ ছাত্ৰীক এককালীন সাহায্য প্ৰদান কৰা হয়। ইয়াৰ লগে লগে আমি জিলা আৰু ৰাজ্যিক পৰ্যায়ত পাৰদৰ্শিতা লাভ কৰা যিসকল আমাৰ খেলুৱৈ প্ৰায় মুঠ 7গৰাকী খেলুৱৈক আমি আজি চেক প্ৰদান কৰা হয়। ইয়াৰ লগে লগে আমি জীৱন জীৱিকা আঁচনিৰ অধীনত বিভিন্ন বিভাগত বিশেষকৈ মীন পালক আৰু গাহৰি পালক আৰু ছাগলী ইত্যাদি বিষয়ত প্ৰশিক্ষণপ্ৰাপ্ত পৰীক্ষাৰ্থীসকলকো আজি 9গৰাকীকৈ পৰীক্ষাৰ্থীক আমি মানপত্ৰ প্ৰদান কৰা হয়।
1: স্বাস্থ্য বিভাগৰ অভিলাষী আঁচনিৰ ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যক্ৰম RBSK-ৰ জৰিয়তে এটি কণমানি শিশুৱে নতুন জীৱন ঘূৰাই পাইছে। পশ্চিম কাৰ্বি আংলং জিলাৰ ৰংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰংকুৰৈ আৰংগাঁৱৰ বাসিন্দা শিক্ষক ৰিডিমছন টেৰাং আৰু বিউটি টেৰণপীৰ পুত্ৰ অনন্ত টেৰাং জন্মগতভাৱে ফটা ওঠ আৰু তালুৰ সমস্যাত ভুগিছিল। ৰংকুৰৈ অংগনবাড়ী কেন্দ্ৰত অনুষ্ঠিত দৈনিক পৰিদৰ্শনৰ সময়ত RBSK

0: দলটোৱে কৰা পৰীক্ষাত শিশুটিৰ জন্মগত ফটা ওঠৰ সমস্যা চিনাক্ত কৰা হয়। ইয়াৰ পাছত দলটোৰ সক্ৰিয় আৰু সময়ানুৱৰ্তী পৰীক্ষা নিৰীক্ষাৰ অন্তত অনঙৰ ছমাহ বয়সত দলটোৱে ঊৰ্ধতন কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি শিশুটিৰ অস্ত্ৰোপচাৰৰ পৰিকল্পনা কৰে। এই অনুযায়ী জুন মাহত মিছন স্মাইলৰ জৰিয়তে শিশুটিৰ সফল অস্ত্ৰোপচাৰ সম্পন্ন হয়। আৰ বি এছ কেৰ মানৱ দৰদী পদক্ষেপে এনে শিশুসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ মুখতো হাঁহি ফুটাই তুলিছে। পৰৱৰ্তী বাতৰি শুনক জিন্তিৰাণী ডেকাৰ পৰা।
1: বিশেষ টাস্কফৰ্চে আজি কামৰূপ জিলাৰ চাংচাৰী থানাৰ অন্তৰ্গত গৌৰীপুৰত অভিযান চলাই পাকিস্তানৰ পৰা পৰিচালিত সন্ত্ৰাসবাদী সংগঠন শ্বাহজাদ ভাট্টি নেটৱৰ্কৰ সৈতে জড়িত থকাৰ সন্দেহত মৃগেন হালৈ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। এটা ব্যক্তিগত কোম্পানীত কাম কৰা নলবাৰী জিলাৰ বেলচৰৰ বাসিন্দা হালৈ গৌৰীপুৰৰ এটা ভাড়াঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। অভিযানকালত অভিযুক্তজনৰ ঘৰৰ পৰা আপত্তিজনক নথিপত্ৰ আৰু ইলেক্ট্ৰনিক সা সামগ্ৰী জব্দ কৰা হয়। বোকাখাটত আজি আবকাৰী বিভাগে কুৰুৱাবাহী গাঁও আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলত চোলাই মদৰ বিৰুদ্ধে অভিযান চলাই দুটা গোচৰ ৰুজু কৰে। অভিযানকাৰী দলটোৱে 600 লিটাৰতকৈও অধিক চোলাই বনোৱা সামগ্ৰী আৰু 15 লিটাৰ অবৈধ সুৰা ঘটনাস্থলীতে বিনষ্ট কৰে। হাতীখুলি চাহ বাগিচা আৰু সংলগ্ন অঞ্চলতো অভিযান চলাই আবকাৰী বিভাগে 3টা গোচৰ ৰুজু কৰে। ভাৰতীয় টেবুল টেনিছ খেলুৱৈ অংকুৰ ভট্টাচাৰ্যই চেকিয়াত অনুষ্ঠিত ডব্লিউ টি টি ফিডাৰ টেবুল টেনিছ প্ৰতিযোগিতাত ডব্লিউ টি টি পুৰুষৰ খিতাপ অৰ্জন কৰে। ব্যক্তিগত স্তৰত একক খিতাপৰ লগতে তেওঁ সহ খেলুৱৈ আকাশ পালৰ সৈতে যৌথভাৱে পুৰুষৰ ডাবলছত স্বৰ্ণ পদক লাভ কৰিবলৈ সমৰ্থ হয়। বিশ্বৰ 78 স্থানৰ খেলুৱৈ অংকুৰে একক শাখাৰ ফাইনেলত তৃতীয় স্থানৰ খেলুৱৈ শ্লোভেনিয়াৰ ডেনি কজুলক 3-1 ব্যৱধানত পৰাস্ত কৰি এই স্মৰণীয় সফলতা অৰ্জন কৰে। উল্লেখযোগ্য যে ভাৰতীয় খেলুৱৈজনৰ ডব্লিউ টি টি ফিডাৰত এইটোৱে প্ৰথম একক খিতাপ। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ অভাৱতে খেত্ৰীত পথ দুৰ্ঘটনা সংঘটিত হোৱা বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। মৃতকৰ পৰিয়াললৈ 5 লাখ টকাকৈ আৰ্থিক সাহায্য ঘোষণা। উজনি অসমৰ সাহায্য বঞ্চিত বান ক্ষতিগ্ৰস্ত কাইলৈ 15,000 টকাকৈ প্ৰাৰম্ভিক সাহায্য প্ৰদান। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়োগৰ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে বৈঠক। আৰু ভাৰতীয় টেবুল টেনিছ খেলুৱৈ অংকুৰ ভট্টাচাৰ্যৰ চেকিয়াত প্ৰথমটো ডব্লিউ টি টি পুৰুষৰ খিতাপ অৰ্জন। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: নংসে জগুরিয়া পর প্রফেসর কেবরা মিথম কে প্লেংডাংলো লাসি লুন বান আজাই মেক দামিগল নাং আপ্রাংসে লুন লাকে মঙ্গল সিং ক্রোপেন গেলুন পন আলু নালাম থে পিচেং আপির বি তথা তেল।